0: लो पारो ना रे
1: हेलो हेलो कुमार
0: तिरेको टरा नानी हेलो
1: हेलो हेलो
0: तिरेको टरा नानी
1: अरे किन सरसाल फ्रांक
0: माटे फोन रामुरे पिम
1: Pina Nkombe, dikishwiza kwanduzi zona msenga.
0: Kuno fara ya kuka mure?
1: Haa, kuno fara kia hizo, nisamarazi.
0: Haa, tipa iti zikwe kupira kwe sondo.
1: Nyamati, ngilibano kwa kumba. Nyamati, kwa kumba kumunda.
0: Mhm.
1: Domingo, Zorora, Kibosi, ndo indazi kumunda kutu.
0: Natenda, mo kwa tano ashanu?
1: Kekutanga ndimu nikabasa. Yesu nakatikufatili ya gufu, ochibiri sara amade, wana wangu. Kurumena Felicino, Zafiri Felicino, Felicino, Jesus Felicino, Farazari Felicino, Elia Felicino, Jose Felicino, na wese wese waligundizwa, na yashamari wangu walibano yashamarari, Yorolando Funtate, doendagu na Joven Fiorino, ndapeza yashamarari.
0: Atenda, mo anima angwana ni ya kanaka.
1: Atenda, tadeni.